0: ক'ত আছা? মাজনী নতুন একাউণ্ট আৰু মোৰ KYC আপডেট, এই কামটো ফটাফট হ'ব। কেনেকৈ? যদি KYC ত কোনো চেঞ্জ নাই বা মাত্ৰ ঠিকনা সলনি হৈছে, তেন্তে ৰেজিষ্টাৰ্ড ইমেইল, মোবাইল, অনলাইন বা পত্ৰ যোগে ছেল্ফ ডিক্লেৰেশ্যন দি দিয়া। আৰু বাকী চেঞ্জেছ? ঘৰতে বহি ভিডিঅ' KYC বা আধাৰ OTP আধাৰিত eKYC ৰে কেৱল বেংক অনুমোদিত চেনেলছৰ পৰা। এয়া নুডলছ বনোৱাৰ দৰে উজু। RBI কয়,
1: জানি লওক, সতৰ্ক হৈ ৰওক।
2: লাকে আকাশবাণী ডিফু নালিতুম জাইমেকার জুলং বম লাকে FM বেনেলং মেগাহার্স ফারোই সিরাতক বড়া সিরকেপ লাপেন কে নিউজ অন এয়ার এপেন্টা জাইমেক নালিতুম আর জুলং ইংজি আদুন্থু ওবে জাইমেক আং ডেঙ্গলং সোশ্যাল মিডিয়া

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, শিক্ষক দিৱস উপলক্ষে আজি দেশজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যসূচীত 15গৰাকী শিক্ষকক ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কাম কাজৰ পৰ্যালোচনা। AI গভৰ্ণেন্স আৰু শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ গুগল AI সহ 6টা প্ৰতিষ্ঠানৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰীক সাক্ষাৎ। আৰু মহিলাৰ T20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ অন্তিমখন খেলত আজি ভাৰত আৰু পাকিস্তান মুখামুখি। বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। আজি শিক্ষক দিৱস। প্ৰখ্যাত শিক্ষাবিদ, লেখক, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে এই দিৱস উদযাপন কৰা হয়। এই দিৱসে জাতি গঠনত শিক্ষক আৰু শিক্ষাবিদৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি প্ৰদান কৰে। ছাত্ৰ ছাত্ৰীৰ জীৱনক ৰূপান্তৰিত কৰি সমাজৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত শিক্ষকসকলৰ অমূল্য অৱদান আছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমগ্ৰ দেশৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনাইছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষকসকলে পথ প্ৰদৰ্শনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ উৎকৰ্ষ সাধন আৰু চৰিত্ৰ সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জাতি গঠনত শিক্ষকসকলৰ অৱদানৰ বাবে সকলো নিষ্ঠাবান শিক্ষকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে জ্ঞান বুদ্ধি সম্পন্ন প্ৰজন্মক উচ্চতাৰ শিখৰলৈ আগবাঢ়ি যোৱাৰ বাট প্ৰশস্ত কৰিবলৈ শিক্ষকসকলক আহ্বান জনায়। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি পুৱা নতুন দিল্লীত 27খন ৰাজ্য, 7টা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু 6টা কেন্দ্ৰীয় চৰকাৰৰ সংগঠনৰ মুঠ 48গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব। তেওঁ লগতে উচ্চ শিক্ষানুষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক আৰু অধ্যাপকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ 15গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ'ব। উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত কৃতি শিক্ষকসকলক

বঁটা প্ৰদান কৰা হ'ব। দিনৰ 11 বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি আৰু হস্ততাঁত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানতে জিলা পৰ্যায়ত বাছনি লাভ কৰা কামৰূপ মহানগৰ জিলাৰ 17 গৰাকী শিক্ষকলৈও কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্তশাসিত মৰ্যাদা লাভ কৰা মহাবিদ্যালয় সহযোগী এন চি চি বিষয়া কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্গত পেটেণ্ট লাভ কৰা শিক্ষকৰ লগতে আদৰ্শ বিদ্যালয় সংগঠন অসমৰ অধীনত শ্ৰেষ্ঠ আদৰ্শ শিক্ষকসকলক সম্বৰ্ধনা জনোৱা হ'ব। শিক্ষক দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক তথা লেখক ডঃ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কাম কাজৰ পৰ্যালোচনা কৰে। পৰিবহণ মন্ত্ৰী চৰণ বৰুৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত অসম ৰাজ্যিক পৰিবহণ নিগমক আৰ্থিকভাৱে অধিক লাভজনক কৰি তুলিবলৈ ব্যৱসায়িক আৰু কৰ্পৰেট সেৱাৰ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰা হয়। নিগমৰ বৰ্তমানৰ অৱস্থাৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ বিষয়া কৰ্মচাৰীৰ সংখ্যা, বাহনৰ সংখ্যা, সম্প্ৰতি ব্যৱহাৰ, বিত্তীয় অৱস্থা, ৰাজহৰ উৎস আদিকে ধৰি বিভিন্ন দিশৰ বুজ লয়। ডঃ শৰ্মাই আনখন বৈঠকত পণ্যাগাৰ নিগমৰ অধীনৰ গুদাম আৰু শীতলীকৰণ ভঁৰালসমূহৰ ক্ষমতা বৃদ্ধি কৰি এই ব্যৱস্থা অত্যাধুনিক আৰু কাৰ্যক্ষম কৰি তুলিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি অসম শক্তি উৎপাদন নিগম লিমিটেডৰ কাৰ্যপ্ৰণালী আৰু ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভতো এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত নিগমৰ বৰ্তমানৰ বিদ্যুৎ উৎপাদন, লাভ লোকচানৰ স্থিতি, শক্তি কেন্দ্ৰসমূহৰ শুল্ক তথা কেন্দ্ৰসমূহৰ গেছ যোগানৰ স্থিতি, সৌৰ শক্তি, আৱৰ্জনাৰ পৰা শক্তি উৎপাদন আদি বিভিন্ন বিষয়ৰ বিশ্লেষণ কৰা হয়। ডঃ শৰ্মাই ৰাজ্যৰ সকলো সম্ভাৱনাপূৰ্ণ ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ বিস্তৃত প্ৰকল্পৰ প্ৰতিবেদন শীঘ্ৰে প্ৰস্তুত কৰি প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰে AI গভৰ্ণেন্স শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ অৰ্থে গুগল AI সহ 6টা প্ৰতিষ্ঠানৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। গুৱাহাটীৰ কাহিলীপাৰাত কালি সমগ্ৰ শিক্ষাৰ সৈতে গুগল AI, IIT মাদ্ৰাছ, এক্সটেপ, কেনভা এডুকেশ্যন, এডুকেট গাৰ্লছ আৰু বোধন AIৰ সৈতে এই চুক্তি সম্পাদিত হয়। বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে সমগ্ৰ শিক্ষাৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় যে ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত শিক্ষা ব্যৱস্থাত অধিকৰ পৰা অধিকতৰ AIৰ ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিছে। স্কুলীয়া শিক্ষাক AIৰ মাধ্যমেৰে ভৱিষ্যতমুখী কৰাৰ লক্ষ্য লোৱা হৈছে। বিশেষকৈ AIৰ জৰিয়তে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যক্ৰমৰ পৰিকল্পনা প্ৰস্তুত, ডিজিটেল কণ্টেণ্ট সৃষ্টি আদি বিষয়সমূহ সহজ হৈ পৰিব। বোধন AIয়ে শিক্ষকসকলক প্ৰশিক্ষিত কৰিব। একেদৰে এক্সটেপে গণিতৰ ক্ষেত্ৰখনত সহায় আগবঢ়াব। 2027 চনৰ মে মাহৰ ভিতৰত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ প্ৰায় 1,00,000 শিক্ষকক প্ৰশিক্ষণ দিয়াৰ প্ৰস্তাৱ লোৱা হৈছে। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত ডিজিটেল সাক্ষৰতা, সৃষ্টিশীলতা, ডিজাইন থিংকিং আৰু উদ্ভাৱনী চিন্তাধাৰা বিকশিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই প্ৰতিষ্ঠানসমূহৰে হোৱা চুক্তিৰ জৰিয়তে ৰাজ্যৰ শিক্ষা ব্যৱস্থাক প্ৰযুক্তি নিৰ্ভৰ, অন্তৰ্ভুক্তিমূলক আৰু শিক্ষাকেন্দ্ৰিক কৰি তোলাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। একে সময়তে শিক্ষকসকলক অধিক সক্ষম কৰি তোলাৰ লগতে প্ৰতিগৰাকী শিশুৰ বাবে শিক্ষাৰ সুযোগ সম্প্ৰসাৰণৰ পথ মুকলি কৰিব বুলি আশা কৰা হৈছে। ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এই কাৰ্যসূচীসমূহ অনুষ্ঠিত হ'ব। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আজি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পুৱা 10 বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত কাইলৈ সন্ধিয়া 6 বজাত কলকাতাৰ অসম ভৱনত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে পৰহিলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

0: ভাৰত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। সেইদিনাই পুৱা 9:30 বজাত গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধা কণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ইপিনে শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা অসমীয়া সংস্কৃতিৰ মহিৰুহ ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টি, মানৱতাবাদ আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি এয়া আমাৰ বিশেষ প্ৰতিবেদন।
1: ডক্টৰ ভূপেন হাজৰিকাৰ স্বদেশপ্ৰেম আছিল অতি নিভাজ। তেওঁৰ দেশাত্মবোধ, দেশপ্ৰেম এগৰাকী স্বাভিমানী অসমীয়াৰ হৃদয় নিগৰি ওলোৱা স্বদেশপ্ৰেম। নিজৰ ৰাজ্যখনৰ প্ৰতি তেওঁৰ যি ভালপোৱা সেয়া প্ৰতিধ্বনিত হৈছিল ভালেসংখ্যক কালজয়ী গীতৰ মাজেৰে। নিজৰ মাতৃভূমিৰ প্ৰতি তেওঁৰ যি অপৰিসীম শ্ৰদ্ধা আৰু প্ৰেমৰ মনোভাৱ সেয়া সুন্দৰকৈ ফুটি উঠিছে এই গীতৰ মাজেৰে।
2: অসম আমাৰ ৰূপহী গুণৰো নাইকে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠাবে।
0: অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰে। লগতে অধ্যক্ষ শ্ৰীদাসে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক সাক্ষাৎ কৰাৰ লগতে বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক অধ্যক্ষ দাসে বৰপেটা ৰোডত এখন ফুটব্ৰিজ তথা সৰুপেটা, হৰভোগ আৰু বৰপেটা ৰোড ৰেল ষ্টেচনত 3খন ৰেলৰ ষ্টপেজ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। কেন্দ্ৰীয় ৰেলমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত যথোচিত পদক্ষেপ লোৱা হ'ব বুলি অধ্যক্ষ দাসক আশ্বাস প্ৰদান কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৰ্মৰাজি তথা অনন্য অৱদান সন্দৰ্ভত ৰাজধানী দিল্লীত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ আয়োজনৰ বাবে যাৱতীয় পদক্ষেপ ল'বলৈ কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াক অধ্যক্ষ দাসে আহ্বান জনায়। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব। এই ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ দিনৰ 10:30 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত অংশ ল'ব। বিয়লি 3:15 বজাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আন এটা অনুষ্ঠানত ভাগ ল'ব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাই সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এটা অনুষ্ঠানত অংশ ল'ব। অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত কালি বিশিষ্ট কবি মনোহৰী বায়নক 2026 বৰ্ষৰ অলকেশ কলিতা কাৰ্যদ্ৰষ্টা সন্মান প্ৰদান কৰা হয়। বিশিষ্ট গল্পকাৰ তথা সাহিত্য আলোচনী গৰিয়সীৰ সম্পাদক ডঃ কুলধৰ শইকীয়াই কবি বায়নক এই বঁটা প্ৰদান কৰে। আলোচক জ্যোতি খাটনিয়াৰে কবি অলকেশ কলিতাৰ কাব্যকৃতি সন্দৰ্ভত বক্তৃতা দিয়ে। অনুষ্ঠানত বিশিষ্ট কবি লুৎফা হানুম চেলিমা বেগম, নীলিম কুমাৰ, ৰাজীৱ বৰুৱা, পূৰ্ণ ভট্টাচাৰ্য আদিকে ধৰি ভালেসংখ্যক কবি সাহিত্যিক উপস্থিত থাকে। অলকেশ কলিতাৰ সোঁৱৰণত এ কে ফাউণ্ডেশ্যনে চলিত বৰ্ষৰ পৰা আৰম্ভ কৰা এই বঁটাত গামোচা, অংগবস্ত্ৰ, প্ৰশস্তি পত্ৰ আৰু 25,000 টকাৰ এখন চেক আছে। মহিলাৰ টি টুৱেণ্টি এছিয়া কাপৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। পূৰ্বৰ দুখন খেলত থাইলেণ্ড আৰু হংকঙৰ বিৰুদ্ধে জয়লাভ কৰি ভাৰতে ইতিমধ্যে ছেমি ফাইনেলত স্থান দখল কৰিছে। প্ৰতিযোগিতাত যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলত সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰই ইণ্ডোনেছিয়াক 6 উইকেটত পৰাস্ত কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
3: ৰাজ্যৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰযুক্তি নিৰ্ভৰ শিক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰেকৰ্ডেড পাঠদান ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে এই কথা ঘোষণা কৰাৰ বাতৰিটো অসমীয়া খবৰ কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে AI গভৰ্ণেন্স শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ অৰ্থে

0: গুগল এআইসহ 6টা প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই বাতৰিটো দি আছাম ট্ৰিবিউন, আমাৰ অসম আৰু দ্য চেণ্টিনেল কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউনৰ শিৰোনাম ওৱান লেখ গভৰ্ণমেণ্ট স্কুল টিচাৰ টু গেট এআই ট্ৰেইনিং ইন ষ্টেট, দ্য চেণ্টিনেল কাকতৰ শিৰোনাম এআই পুছ ইন দ্য ষ্টেট এডুকেশ্যন, এছ এছ এ ছাইন এম অ' ইউজ উইথ ছিক্স অৰ্গেনাইজেশ্যন, আমাৰ অসম কাকতৰ শিৰোনাম স্কুল শিক্ষাক ভৱিষ্যৎমুখী কৰাৰ বাবে এআই চুক্তি। ভাৰতৰ প্ৰথমটো ইমেজিং কৃত্ৰিম উপগ্ৰহ ই অ' এছ 05 কঢ়িয়াই নিয়া জি এছ এল ভি এফ 17ৰ সফল উৎক্ষেপণৰ বাতৰিটোক দৈনিক জনমভূমি আৰু দৈনিক অসম কাকতৰ লগতে গুৱাহাটীৰ পৰা প্ৰকাশিত অন্যান্য কাকতে ফটোসহ প্ৰথম পৃষ্ঠাত স্থান দিছে। অৰুণাচল প্ৰদেশ আৰু ছিকিমত যিকোনো মুহূৰ্ততে হিমবাহৰ হ্ৰদৰ বিস্ফোৰণ ঘটাৰ আশংকা কৰাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক কন্যাগাৰ নিগমৰ কাম কাজৰ পৰ্যালোচনা কৰে। এই বাতৰিটো নিয়মীয়া বাৰ্তা কাকত আৰু অসমীয়া প্ৰতিদিন কাকতে বিস্তৃতভাৱে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ সঞ্জীৱনী। বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। শিক্ষক দিৱস উপলক্ষে আজি দেশজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যসূচীত 15 গৰাকী শিক্ষকক ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কাম কাজৰ পৰ্যালোচনা। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰীক সাক্ষাৎ আৰু মহিলাৰ টি20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ অন্তিমখন খেলত আজি ভাৰত আৰু পাকিস্তান মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এঘণ্টাৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ 15 গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হয়। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব। হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত প্ৰবল বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে ব্যাহত হৈ থকা অসমৰ জামিৰা আৰু মিজোৰামৰ বৈৰৱীৰ মাজৰ ৰেড পথছোৱাৰ মেৰামতিৰ কাম এতিয়াও অব্যাহত আছে। 600 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰা একালৰ ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ দিশত কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। দৰং জিলাৰ আৰক্ষী থানাসমূহলৈ ন্যায় বিচাৰি অহা জনসাধাৰণক প্ৰতাৰণা কৰা আৰু ধন দাবীত জড়িত এটা সংগঠিত অপৰাধী চক্ৰৰ 18 জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। নেপালৰ বান বিধ্বস্ত ত্ৰিশুলী বাজাৰ এলেকাৰ পৰা এটি 5 বছৰীয়া শিশুসহ 3 জন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে। ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আৰু ভাৰতীয় জুটি সাত্বিক সৈৰাজ ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে শেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব।
1: দনমাৰি আদুন্থু লামকান আৰ্জি গ্লংপ লামকান অমেন কে চাম্প্ৰি কাজং হং বাংস লামকান কেটক লাপেন কে চনচে বিৰেনিংটি আৰ্জিক সেনা

0: Lapana pornang litum. Prafula Brahma lapena ri sang hotum kilonalun arjik long tanglo. Nang litum. Lapana por karjilong bom lake boru lun barim alun ang deng along pensi nang litum arjilong bom. Boru lun barim alun ang deng ke lapuan se kang tonik lo. Nang litum jaime karjilong bom lake Akashwani Dipo station along pen. Non lomso pilo te nang litum chihut chiput ajaime arjik long po.
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প
2: যোজনা উন নৌজৱানো কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিসি কে সহারে কি জৰুৰত না পৰে আপ আপনা বুঢ়াপা ভি গৰো কে সাথ বিতা সকো
1: এতিয়ালৈ এই যোজনাত 8 কোটি 85 লাখতকৈ অধিক লাভার্থী জড়িত হৈছে যদি আপুনিও 18 পৰা 40 বছৰৰ ভিতৰৰ তেন্তে মাহিলি অটল পেঞ্চনৰ হৈতে যোজনাৰ তিনিটা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ হৈতে যোগাযোগ কৰক

সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। আজিৰ কৃষকবাণী অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ এটি আলোচনা।

0: আলোচনাটিৰ বিষয় মাহজাতীয় শস্যৰ ব্যৱস্থাপনা। আলোচনাটিত অংশগ্ৰহণ কৰিছে ডক্টৰ পিংকুধৰ বৰ্মন আৰু সুনীল কুমাৰ ভট্টাচাৰ্যই। আলোচনাটিৰ আঁত ধৰিছে ভাস্কৰজ্যোতি আচাৰ্যই।
1: প্ৰিয় শ্ৰোতা নমস্কাৰ। আজি আলোচনাৰ বিষয় হিচাপে আমি লৈছোঁ মাহজাতীয় শস্যৰ ব্যৱস্থাপনা, আৰু এই বিষয়ত কথা পাতিবলৈ দুগৰাকী আলোচকক আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী এয়া ডক্টৰ পিংকুধৰ বৰ্মন,
2: নমস্কাৰ,
1: এখেত কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাৰ এগৰাকী শস্য বিজ্ঞান বিশেষজ্ঞ। আনহাতে আছে সুনীল কুমাৰ ভট্টাচাৰ্য,
3: তেখেত
1: কৃষি বিজ্ঞান কেন্দ্ৰ বাক্সা জিলাৰ শস্য ৰক্ষা বিশেষজ্ঞ। দুয়োগৰাকীকে স্বাগতম,
3: ধন্যবাদ।
1: আমি আগতেও বিভিন্ন অনুষ্ঠানত লগ পাইছোঁ, কৃষি বিষয়ক কথা পাতিছোঁ, আজি আকৌ আপোনালোকক লগ পাই ভাল লাগিছে। আজি আমি পাতিবলৈ লৈছোঁ মাহজাতীয় শস্যৰ ব্যৱস্থাপনা এই বিষয়ত। এতিয়া ছেপ্টেম্বৰ মাহ অহাৰ লগে লগে আমি ৰবি শস্যৰ বাবে সাজু হ'ব আৰু এতিয়া ৰবি শস্য বুলি কওঁতে পথাৰ শস্য যিটো শাখা আছে সেই পথাৰ শস্যত ৰবি শস্য বুলি কওঁতে যিবিলাক আহে তাৰ ভিতৰত মাহৰ খেতি খুব গুৰুত্বপূৰ্ণ।
3: মাহজাতীয় শস্য
1: আমি অকল ধানক বাদ দি এতিয়া মাহজাতীয় যিবিলাক শস্য আছে সেই বুলি কোৱাৰ লগে লগে মাহজাতীয় কোনবোৰ শস্য বৰ্তমান জনপ্ৰিয় হৈছে বা বজাৰত বেছি চাহিদা আছে, গতিকে সেই বজাৰৰ চাহিদা অনুসৰি যদি কৃষকে কৃষি কাৰ্য কৰাৰ পৰিকল্পনা লয় তেতিয়াহ'লে সি বেছি লাভদায়ক হ'ব আচলতে কৃষকজনৰ কাৰণে। গতিকে তেনে ক্ষেত্ৰত কোনবিলাক শস্য লৈ আপোনালোকে আঙুলিয়াই দিব মাহজাতীয়?
2: মাহজাতীয় শস্য বুলি ক'লে আমিতো জানো চবেই যে ইয়াৰ মেইনলি আমি দুটা ছিজনত কৰিব পাৰোঁ, তিনিটা ছিজনে আছে। এতিয়া বৰ্তমান আমাৰ যিটো বৰ্তমান বজাৰত চাহিদা আছে আটাইকেইটা মাহজাতীয় শস্যৰে চাহিদা আছে। তাৰে ভিতৰত আমাৰ মগুমাহ, মাটিমাহ, ৰবি শস্যত আহিব এতিয়া আমাৰ অক্টোবৰ নৱেম্বৰত মচুৰ, মটৰমাহ, এনেকুৱা ধৰণৰ আমাৰ শস্যবিলাক আহিব। এতিয়া যিহেতু আমাৰ বাৰিষাকালত কৰিব পৰা মগুমাহ মাটিমাহ আছে, গতিকে এই সময়ত আগষ্টৰ 15 তাৰিখৰ পৰা ছেপ্টেম্বৰৰ 15 তাৰিখলৈ আমি কৃষক বন্ধুসকলে এইখিনি সময়ত বাৰিষাকালত কৰিব পৰা মগুমাহ আৰু মাটিমাহৰ খেতি কৰিব পাৰে। আৰু এটা আছে এই সময়ত আছে
1: বৰষুণ দিয়ে
2: হয় হয় হয় আৰু এটা আমাৰ আছে, সেইটো হৈছে তুৰ, অৰহৰ, অৰহৰ। কিন্তু অৰহৰ কাৰণে কি হ'ল, আমাৰ অসমাতি ৰ'দ লাগে, অসমাতি লাগে, যিহেতু আমাৰ জুন জুলাইত আমাৰ ছুইং টাইমটো হয়, সিঁচা সময়টো। গতিকে আমাৰ এইখিনি যিখিনি আমাৰ বান অধ্যুষিত অঞ্চল আছে বা সঘনাই বানপানী হোৱাৰ প্ৰৱণতা আছে সেইখিনি এৰিয়াত ৰহৰ মাহটো কৰাটো অলপ টান। কিন্তু আমাৰ কাৰ্বি আংলং বা এনেকুৱা সেই ঠাইখিনিত কৰিব পৰা যাব, হিল ডিষ্ট্ৰিক্টবিলাকত, পাহাৰীয়া ঠাইবিলাকত। এতিয়া কৃষক বন্ধুসকলে যদি এইটো সময়ত কৰিব খোজে মগুমাহ মাটিমাহ ধুনীয়াকৈ কৰিব পাৰিব,
3: আৰু ইয়াৰ ঠিক পিছতে আমাৰ মটৰমাহটো
2: কৰিব পাৰিব। তাৰপিছত আমাৰ আহিব ৰবি ছিজনত কৰিব পৰা যিটো শীতকালীন আমি হিচাপে কৰোঁ, অক্টোবৰ 15 তাৰিখৰ পৰা
1: দুৰ্গা পূজাৰ পাছত
2: নৱেম্বৰৰ 15 তাৰিখ, সেইখিনি সময়ত আমি মচুৰমাহ, মটৰমাহ, ৰাজমাহ, আৰু আমি আৰু এটা কৰিব পাৰোঁ খেচাৰী বা আমাৰ কালাইমাহ বুলি কয় খেচাৰী দাইলটো, সেইটো কৰিব পাৰোঁ। সেইটো এনে পিয়ৰলিও কৰিব পাৰে আৰু নহ'লে ধান কটাৰ 15 দিনমান আগত ইটেৰে ক্ৰপ হিচাপে, তাৰমানে লেথেৰি নিচিগা শস্য হিচাপে কৰিব পাৰে
1: মচুৰমাহ,
2: মচুৰমাহ আৰু মটৰমাহো পাৰে।
3: গতিকে
2: এই আটাইকেইটা শস্যৰে যথেষ্ট চাহিদা আছে বজাৰত। গতিকে কৃষক বন্ধুসকলে জানেই এইখিনি যিখিনি জেনেৰেলি অসমত হয় সাধাৰণতে এই 5টা ক্ৰপেই আমাৰ বেছিকৈ কৰা দেখা যায়।
1: আৰু এইবিলাক মাহজাতীয় শস্যৰ বজাৰত সাধাৰণতে চাহিদা কমি যোৱা দেখা নাযায়,
2: দেখা নাই,
1: থাকে, এটা নিৰন্তৰ চাহিদা এটা থাকেই। গতিকে সেই অনুসৰি তেওঁলোকে যদি কৰি যায়, এতিয়া কথাটো হ'ল যে ধৰক মচুৰে কৰিলে বা মটৰ কৰিলে ৰাজমাহ কৰিলে, ইয়াৰোতো বেলেগ বেলেগ জাত আছে,
2: জাত আছে,
1: কোনবিলাক জাত বাছনি কৰিলে ভাল হয়?
3: জাতৰ ক্ষেত্ৰত মানে কি, ধৰক আমাৰ সচৰাচৰ আমাৰ মাটিমাহ মগুমাহ যিবিলাক আছে সেইটো আমাৰ আগত কিছুমান লোকেল জাত বুলি কয়, মানে থলুৱা জাত। থলুৱা জাতবিলাক এতিয়া তাৰমানে বহুত ঠাইত নোহোৱা হ'ল, কিন্তু থলুৱা জাতবিলাক কৰিব পাৰিলে কিছুমান সুবিধা আছে, মই এইটো কথা ক'ম বাৰু পিছত। ধৰক বেমাৰ আজাৰ বা পোক পৰুৱাৰ পৰা যিটো আক্ৰমণ, তো সেইটোৰ পৰা বহুতখিনি ৰক্ষা পাব পাৰে। কিন্তু আমাৰ এনেই ধৰক আমাৰ মাটিমাহৰ ক্ষেত্ৰত PU31 বুলি এটা আছে বা এনেকুৱা ধৰণৰ যিবিলাক অলপ উন্নত জাত আছে
1: মাটিমাহৰ
3: SDC40 এনেকুৱা ধৰণৰ যিখিনি জাত আছে এইখিনি জাত কৰিব পাৰিব কৃষকে, এইখিনি ভাল ফল পাব। তাৰপিছতে আমাৰ ধৰক এতিয়া যেতিয়া আমি ৰবি ছিজনত যাম মগুমাহ কি এইটো মটৰমাহ কৰিম, তো মটৰমাহৰ ক্ষেত্ৰত ধৰক আমাৰ এতিয়া গাৰ্ডেন পি আৰু ফিল্ড পি বুলি দুটা বেলেগ বেলেগ ভাগ আছে।

0: প্লেন বিটো হৈছে কি, ধৰক আমাৰ যিখিনি আমি চব্জি হিচাপে খাওঁ, মানে মানে ৰন্ধাশালত যিখিনি
1: সেউজীয়া সেউজীয়া
0: সেউজীয়া সেউজীয়া
1: মটৰ একেবাৰে কেঁচা মটৰ,
0: কেঁচা মটৰ, গতিকে তাৰ কাৰণে ধৰক জাতটো বেলেগ হ'ব। আৰু আমাৰ ফিলপি বুলি যিটো কয়, যিটো আমি মটৰ মাহৰ দাইল বা আমি শুকানকে যিটো পোৱা
1: ঘুগুনি খাওঁ,
0: তো সেইটোৰ কাৰণে এটা জাতটো বেলেগ আছে। গতিকে এনেকে ধৰক আমি মাটিখিনিৰ লগত খাপ খোৱাকে সেইখিনি আমি বাছনি কৰি ল'ব লাগিব। আৰু ধৰক আমাৰ এৰিয়াত মচুৰ মাহৰ ক্ষেত্ৰত PL90 বা এনেকুৱা ধৰণৰ জাত কিছুমান আছে, সেইবিলাক জাত অসমৰ কাৰণে, বা মৈত্ৰী বুলি এটা আছে,
1: IPL 220
0: এনেকুৱা ধৰণৰ যিখিনি জাত আছে, যিখিনি অসমৰ কাৰণে হয়, এতিয়া সেইখিনি কৃষকসকলে কৰিব পাৰে। আৰু সেইখিনি মানে খবৰ লোৱাৰ কাৰণে ধৰক আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰবিলাকৰ লগত যদি যোগাযোগ কৰে, আমি তেখেতসকলক সুন্দৰকৈ কোনটো জাত কোনটো জেগাৰ কাৰণে ভাল হ'ব সেইটো আমি, ধৰক এতিয়া হিলি ৰিজনৰ কাৰণে অলপ জাতটো বেলেগ হয়, বা আমাৰ তলৰ বাকী অঞ্চলৰ কাৰণে অকণমান বেলেগ হয়। গতিকে কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যদি যোগাযোগ কৰে কৃষকসকলে, তেতিয়াহ'লে আমি তেখেতসকলক সেই ঠাইত হোৱা জাতটোৰ বিষয়ে আমি ধুনীয়াকৈ কৈ দিওঁ।
1: আৰু এই ক্ষেত্ৰত এটা কথা হয়তো কৃষকসকলে নভবা নহয়, কিন্তু আগতকৈ হয়তো বেছিকৈ ভবাৰ থল এইকাৰণেই আছে, কাৰণ আমি যেতিয়া বজাৰলৈ যাওঁ, আমি ঘৰততো দালি নহ'লে নহয়।
0: আৰু এনেও ধৰক এতিয়া আমাৰ আমি যদি চাওঁ,
1: হয়
0: গোটেই মানে ভাৰতবৰ্ষখন এতিয়া মানে মাহজাতীয় শস্যত বহুত আমি আমদানিৰ হাৰটো বেছি হৈছে, গতিকে আমাক ধৰক আহি আছে, গতিকে আমাৰ শ্বৰ্টেজত আছে, আমি আমাৰ কম হৈ আছে,
1: গতিকে এইখিনি মাহজাতীয় শস্যৰ উৎপাদনৰ ক্ষেত্ৰত আমি পিছ পৰি আছোঁ,
0: বহুত প্ৰয়োজনতকৈ পিছ পৰি আছোঁ। আৰু সেইটো ক্ষেত্ৰত ধৰক ভাৰত চৰকাৰৰ ফালৰ পৰাও কিছুমান প্ৰগ্ৰেম লৈছে, আজি 2-3 বছৰ ধৰি লৈ আছে, বা অসম চৰকাৰৰ পৰাও লৈছে, গতিকে এইটো যথেষ্ট মানে আমাৰ স্কোপ আছে, যথেষ্ট মানে আমাৰ এইটো স্কোপ থকা হেৰি।
1: এই ক্ষেত্ৰত একেলেথাৰিয়ে কৃষি কৰাৰ যিটো ব্যৱস্থা, মানে উদং কৰি নাৰাখি মাহজাতীয় শস্যত যদি গুৰুত্ব দিয়ে, তেতিয়াহ'লে ভালেখিনি আমাৰ নিজা
0: চাহিদা,
2: তাৰমানে আপুনি কোৱা কথাটো মই এড কৰি দিছোঁ। অসমত প্ৰায় 800,000 হেক্টৰ কৃষিভূমি ধান কটাৰ পিছত এনেই খালি
0: এতিয়া
2: 300,000 আছিল, এতিয়া 200,000 কমি গ'ল, 200,000 বাঢ়িছে তাৰমানে। এতিয়া এই মাটিখিনি কি হয়, যিটো আমাৰ ধান কটাৰ পিছত যিটো আমাৰ এক্সেছ, যিটো আমাৰ পানী মাটিত থাকি যায়, সেইটো আমি ইউজ কৰিব পাৰোঁ, কিছু পৰিমাণে আমাৰ সাৰটো থাকি যায়। তাৰমানে কথাটো এনেকুৱা, পথাৰ খালী চাৰি মাহ এনেই খালী থাকে, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এই 4 মাহত কম সাৰত কম পানীত খেতিটো মাহজাতীয় শস্যৰ খেতি লগাব পাৰোঁ, আমাৰ কৃষকে নকৰে। গতিকে আমি এইখিনি যদি আমি গুৰুত্ব দিওঁ, তেতিয়াহ'লে এতিয়া এই আমাৰ ভট্টদাই কোৱাৰ নিচিনা যে বিভিন্ন ধৰণৰ আঁচনি লৈছে, যেনে এইবাৰ এটা লৈছে এই প্ৰাইম মিনিষ্টাৰ ধন ধান্য কৃষি যোজনা, সেইটোৰ আণ্ডাৰত প্ৰায় 5 বছৰ ধৰি এই প্ৰগ্ৰামটো চলিব, 25-26 পৰা 30-31লৈ
1: আৰম্ভ হৈছে,
2: এইবাৰ হৈছে, এইবাৰ আমাক দিছে। এতিয়া এইটোৰ আণ্ডাৰত তাৰমানে বিশেষকৈ 3টা ক্ৰপ, মগুমাহ, মাটিমাহ আৰু অৰহৰ, এই যিহেতু মগুমাহ মাটিমাহৰ আটাইতকৈ ডিমাণ্ডটো বেছি, সেই গতিকে ইয়াত আমাৰ ইয়াৰ লক্ষ্যটো হৈছে যে এতিয়া আমাৰ প্ৰডাকশ্যন হয় প্ৰায় 252,00,000 মেট্ৰিক টন উৎপাদন হয়। এই প্ৰগ্ৰামটোৰ এই আঁচনিটোৰ মূল লক্ষ্য হৈছে 2030-31ৰ ভিতৰত আমি 350,00,000 মেট্ৰিক টন কৰিব লাগিব, তেতিয়াহে আমি আত্মনিৰ্ভৰশীলতা আমি লাভ কৰিব পাৰিম, হয়নে? সেইটোৱে
1: প্ৰকৃত অৰ্থত আত্মনিৰ্ভৰশীলতা বুলি ক'ব পৰা যাব,
2: তেতিয়া যাব।
1: কৃষি খণ্ডটোৱে কিমান এটা ডাঙৰ খণ্ড,
2: ডাঙৰ
1: এইটো যদি আত্মনিৰ্ভৰশীলতা আহে, বহুখিনি
2: দিব দিছে এইবাৰ, প্ৰায় আমাৰ 20-22খন ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচৰ সহযোগত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ যৌথভাৱে লগ হৈ পেলাই প্ৰায় 2,000 হেক্টৰ কৃষিভূমিত গোটেই এইবাৰ অসমত এই এতিয়া চলিব, এতিয়া কিছুমান চুইং ষ্টাৰ্ট হৈ গৈছে, বাচ্চাটো হ'ব লাগে, অসমাতি আমাৰ বৰপেটাত হোৱা নাই, বৰষুণ দি আছে যে, হয়তো 15 ছেপ্টেম্বৰ ভিতৰত আমাৰ হৈ যাব। গতিকে এনেকুৱা দিশত যেতিয়া আমাৰ চৰকাৰ প্লাছ বতৰ জলবায়ুটো আমাৰ ঠিকেই আছে, মাটি বা মগুমা বা যিকোনো মাহজাতীয় শস্যৰ কাৰণে আমাৰ বতৰ অনুকূল, গতিকে এই ক্ষেত্ৰত মানে শস্য হিচাপে নলৈ এটা ব্যৱসায়িক ভিত্তিত আমি যাব পাৰিম মাহজাতীয় শস্যৰ ক্ষেত্ৰত, যিহেতু অনুকূল আমাৰ দিনত আৰু চৰকাৰ ছাপৰ্টত আছে, বতৰ ভাল, জলবায়ু ভাল, এতিয়া কৃষকে কৰিলে নিশ্চয় আমাৰ উৎপাদনটো বাঢ়ি যাব।
1: অকণমান ব্যৱসায়িক দৃষ্টিভংগী এটা যদি চাইতকৈ বেলেগ আৰু এটা কথা, আপুনি ভট্টাচাৰ্য ডাঙৰীয়াই কৈছিলে যে মাটিখিনিৰ লগত খাপ খোৱাকৈ কি কৰিব, গতিকে মাটিখিনিৰ লগত খাপ খোৱাবলৈ হ'লে নিশ্চয় ভূমি পৰীক্ষণটো জৰুৰী,
0: সেইটো এটা খুব জৰুৰী কথা,
1: সেই বিষয়ে কওক।
0: মানে ভূমি পৰীক্ষণটোত আমাৰ খুব আচলতে কি,

0: ইমা মগুমা এইবিলাক খুব আমাৰ ধৰক অলপ কম সাৰ থকা মাটিটো হয়।
1: হয়
0: সেইটোত মানে আমাৰ ধৰক কিছুমান শস্যৰ নিচিনা নহয় যে বহুত মানে সাৰুৱা মাটি লাগে। কিন্তু আমি ধৰক যদি একেডৰা মাটিত আমি ধৰক মগুজাতীয় শস্যটো কৰোঁ, তেতিয়াহ'লে তাৰ পৰাই আমি ধৰক আমাৰ যিটো বায়ুমণ্ডলৰ যিটো সাৰ, মানে বিশেষকৈ নাইট্ৰজেনাছ যিটো সাৰ থাকে, সেই সাৰটো তেওঁ মানে মাহজাতীয় শস্যই আনি পেলাই নদুল হিচাপে তাত জমা কৰে, আৰু সেইখিনি মানে পিছত আমাৰ মাটিটো সাৰুৱা কৰিব। গতিকে মাটিটো ডেভেলপ কৰাৰ কাৰণেও আমি মাহজাতীয় শস্যটোক এটা আহিলা হিচাপে ল'ব পাৰোঁ। মাটিখিনি আমাৰ যিখিনি ধৰক একেৰাহে খেতি কৰি থকাৰ ফলত তাত আমাৰ মাটিৰ যিবিলাক উপাদানবিলাক কমি গৈ থাকে, তো মাহজাতীয় শস্য যদি আমি কৰোঁ তেতিয়াহ'লে আমি বেয়া মাটিখিনিও ভাল কৰিব পাৰোঁ। গতিকে সেইটো এটা মানে মাহজাতীয় শস্যৰ এটা সুন্দৰ হৈ উঠিব। যদি 2-3 বছৰ মাহ আমি একেৰাহে মাহজাতীয় শস্য কৰোঁ তেতিয়াহ'লে তাত মাটিখিনিৰ উৰ্বৰতা বাঢ়িব। যিহেতু মাহজাতীয় শস্যত খুব কম পৰিমাণৰ সাৰ লাগে, গতিকে আমি ধৰক মাটিৰ ক্ষেত্ৰত আমি অলপ যিখিনি মাটিৰ সাৰুৱা নহয় বুলি আমি ভাবোঁ তেনেকুৱা মাটিতো আমি মাহজাতীয় শস্যটো
1: ভাল
0: কৰিব পাৰোঁ।
1: কৰিব পাৰোঁ,
0: তাৰমানে অসমৰ যিকোনো মাটিতে আমি মাহজাতীয় শস্যটো কৰিব পাৰোঁ।
1: এনে ক্ষেত্ৰত মাহজাতীয় শস্যক আচলতে আমি কৃষকৰ বন্ধু বুলি
0: বন্ধু
1: মাটিখিনিৰো সহায় হ'ল আৰু কৃষকজনকো অতিৰিক্ত আয় আনিলে।
0: সেইটো ধৰক এতিয়া আমাৰ এটা আছে যে মাটি সাৰুৱা কৰিব লাগিলে যে মাহজাতীয় শস্য বা ধনচিয়া বা এনেকুৱা ধৰণৰ ক্ৰপবিলাক কৰিব লাগে বুলি আছে। এতিয়া ধনচিয়াটো ধৰক আমাৰ ফুড ক্ৰপ নহয়, তথাপি মাটিখিনি ভাল কৰাৰ কাৰণে কৰিব লাগে। এতিয়া মাহজাতীয় শস্য কৰিলে আমি ধৰক তাৰ ফলটোও পালোঁ, মাটিখিনিও উৰ্বৰতা বৃদ্ধি হ'ল।
2: ইয়াৰ লগতে আৰু এটা মই এড কৰি দিওঁ দাদাৰ লগত, কাৰণ মাহজাতীয় শস্যৰ আৰু দুটামান গুণ আছে যে ই ভূমি যিটো ক্ষয়, ভূমি ক্ষয়টো সি ৰোধ কৰে। কেনেকৈ কৰে যে ইয়াৰ শিপাই মাটিৰ কণিকাবোৰ ধৰি ৰাখে আৰু ইয়াক স্মুথাৰ মানে কভাৰ ক্ৰপ হিচাপে কৰিব পৰা যায়। কভাৰ মানে ইয়াৰ ফাষ্ট গ্ৰোয়িংটো এই পাতবিলাক যেতিয়া হেৰি হৈ যাব সি কভাৰ কৰি দিব মাটিটো, দিলে যিটো বৰষুণ যিটো পৰিব সেই পাতটোৱে মানে অলপ হেৰি কৰি
0: মানে মাটি ওপৰৰ মাটিভাগ বিশেষকৈ ধৰক বৰষুণৰ পানী উটি নোযোৱাকৈ ৰাখিব
1: পাৰে।
0: আঘাতটো কম হ'ব তেতিয়া উপৰি বিশেষকৈ মাটিৰ উপৰি ভাগৰ আমাৰ সাৰুৱা অংশটো থাকে, সেইখিনি যদি বৰষুণৰ পানীয়ে ধুই লৈ যায় মাটিখিনি অনুৰ্বৰ হৈ যাব।
2: আৰু আৰু এটা আছে কি উইড আমাৰ যিটো যিবিলাক বনবাৰ আছে সেই অপৰ্টিনবিলাক সি চাপ্ৰেছ কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ পোক পৰুৱা বেমাৰ আজাৰ সি কমাই দিব পাৰে। সেই গতিকে আমি সদায় চাজেষ্ট কৰিব খোজোঁ কৃষক বন্ধুসকলক যে বছৰত এবাৰ তেখেতৰ শস্য প্ৰণালীত ক্ৰপ ছিকুৱেঞ্চত এবাৰ, যিহেতু শ্বৰ্ট ডিউৰেশ্যন ক্ৰপ আমাৰ সদায় শস্য দীৰ্ঘকালৰ খেতি, মগুমাহ মাটিমাহ মচুমাহটো অলপ লাগে 120 দিনমান লাগি যায়। গতিকে এই যিটো আমাৰ শস্য দীৰ্ঘকালৰ খেতি মগুমাহ মাটিমাহ এই দুটা যদি এবাৰ সোমাই দিব পাৰে এই আমাৰ গ্ৰীষ্মকালীন হিচাপে বা বৰ্ষাকালীন হিচাপে যিকোনো এবাৰ বছৰত যিহেতু 60-65 দিনত হৈ যায়, এই ভট্টদাই কোৱাৰ নিচিনা এই এডভান্টেজ কেইটাটো পাবই, লগতে তেওঁ তাৰ উৎপাদন পাব। নাপালেও গ্ৰীণ মেনিয়ৰ ক্ৰপ হিচাপে কৰিব পাৰোঁ সেউজাৰ হিচাপে।
0: যদি সেইটো থাকে ধৰক এতিয়া ধৰক আমাৰ 3 মাহ 3টা খেতি যিদৰা মাটিত আমি 3টা খেতি কৰিম, তাত এটা একবাৰ মাহজাতীয় শস্য খেতি কৰাটো আমাৰ মানে বৈজ্ঞানিক ভিত্তিত এইটো মানে কৰিবই লাগে। মানে যদি বছৰত আমি এডৰা মাটিত 3টা খেতি কৰোঁ, তাৰ 3টা খেতিৰ ভিতৰত এটা খেতি অন্ততঃ মাহজাতীয় শস্য থাকিব
1: কৰিবই লাগে
0: যাতে মাটিৰ গুণাগুণটো ঠিকে থাকে।
1: এই ক্ষেত্ৰত আমি আৰু এটা কথা মনলৈ আহিছে, এতিয়া পোক পতংগৰ সমস্যাৰ কথা আপুনি উল্লেখ কৰিছিলে, কিন্তু যিহেতু জলবায়ু পৰিৱৰ্তন হৈছে চাৰিওফালে, আমি এতিয়া গ্ল'বেল ৱাৰ্মিং পাৰ হৈ গ্ল'বেল বাৰ্ণিঙত ভৰি
0: গৈ,
1: গতিকে এনে সময়তো পোক পতংগৰ সমস্যাই পথাৰত বৰ ব্যাপক ৰূপ লৈছে বহু জেগাত। এনে ক্ষেত্ৰত মাহজাতীয় শস্যবিলাকৰ কাৰণে কেনেধৰণৰ প্ৰত্যাহ্বান আহিছে নতুনকৈ?
0: মাহজাতীয় শস্যত ধৰক আমাৰ প্ৰথম ক'ব লাগিলে আমাৰ মাটিমাহ মগুমাহত যদি আমি কথা কওঁ, তাত মানে আমাৰ ধৰক ভাইৰেল বেমাৰ এটা আছে, মানে এইটো য়েল্ল' ভেইন মজাইক YMV। তো এইটো আমাৰ আচলতে কি হয়, বহুতখিনি আমাৰ বীজৰ লগত মানে এইটো গুটিতে থাকে। তো গতিকে কৃষকে এনেকুৱা কিছুমান জাত আছে যে তাত আহিব এটা মানে, তো কৃষকে তেনেকুৱা জাতবিলাক মানে বাদ দিব লাগিব। সেইকাৰণে মই প্ৰথমতে এটা কথা কৈছোঁ যে খেতি কৰাৰ আগতে হয় কৃষি বিভাগ নহ'লে আমাৰ লগত এবাৰ আলোচনা কৰি ল'ব কোনটো জাত, কিছুমান জাতত ধৰক সহনীল গুণটো থাকে, গতিকে তেনেকুৱা যেনেকৈ PU-13 তেনেকুৱা ধৰণৰ জাতবিলাক আমি ল'ব পাৰোঁ। তে সেইটো এটা কথা থাকিল। 2 নম্বৰ কথা হ'ল কি যে এই বিশেষকৈ এই বেমাৰটোৱে যিহেতু বেছি মানে YMV যিটো

0: যে ভাইৰাছ বুলি কয়, এইটো হ'ল কি, এটা বগা মাখিয়ে ৰোগটো খুচৰাই এজোপাৰ পৰা আনজোপালৈকে লৈ যায়। গতিকে তাত আমাৰ ফিল্ড চেনিটেশ্যন মানে চাফ চিকুণতাটো থাকিব লাগিব, আৰু পথাৰত এজোপা বা দুজোপা দেখাৰ লগে লগে সেইখিনিক যাতে আমি তাৰ পৰা উঠাই দিওঁ, নহ'লে কি হ'ব, সেইজোপাৰ পৰা আনজোপা বাকী থকা গছখিনিলৈকে বিয়পি পৰে। আৰু তাৰ ক্ষেত্ৰত ধৰক আমি কিছুমান ট্ৰেপ ব্যৱহাৰ কৰিব পাৰোঁ, যেনেকৈ ধৰক আমাৰ এটা আছে ৱেল্ড ষ্টিকি ট্ৰেপ বুলি, তো এইটোত কি হয় ধৰক আঠাজাতীয় এখন কাগজ থাকিব, তাত মানে কি আমাৰ মাখিবোৰ তাত লাগি ধৰে, তেতিয়া আমি তেতিয়া ধৰক বেমাৰটো খুচৰাত বাধা প্ৰদান কৰে। গতিকে তেনেকুৱা ধৰণৰ বস্তুখিনি আমি ল'ব পাৰোঁ ব্যৱস্থা, আৰু খুব জৰুৰী হ'লে তেতিয়াহে আমি ধৰক কেমিকেলত যাম, নহ'লে আমি তৎক্ষণাত আমি কেমিকেলত নাযাওঁ। গতিকে সেইখিনি বস্তু আমি অলপ সাৱধানতা ল'ব লাগিব। তাৰপিছত ধৰক অলপ নিৰীক্ষণটো খুব দৰকাৰ, মানে আমাৰ ফিল্ড অবজাৰ্ভেশ্যনটো খুব দৰকাৰ। সেইকাৰণে আমি ধৰক মাঘ খেতিখিনি সিঁচি থৈ গুচি আহিলোঁ, পিছত চপাব গ'লোঁ, সেইটো হ'লে নহয়। কাৰণ এইবিলাক বেমাৰ মানে কি, বেমাৰ পোক এইবিলাক যদি আমাৰ ধৰক আমি দুদিন বা এদিনো আমি যদি তাক মানে নেগলেক্ট কৰোঁ, তেতিয়াহ'লে সি খুব
1: বাঢ়ি যাব পাৰে
0: লাৰ্জ স্কেলত। বা আপুনি যিটো কথা কৈছে যে গ্ল'বেল ৱাৰ্মিং বা এইটোৰ কাৰণে, তো সেইটো এটা আমি চাবলগীয়া আছে। আৰু বহুত ক্ষেত্ৰত হয় কি, মই প্ৰথমতে এটা কথা কৈছিলোঁ যে আমাৰ থলুৱা জাত, থলুৱা জাতৰ কথাটো মই কৈছিলোঁ, তো সেইটো হ'ল কি, আমাৰ থলুৱা জাতবিলাক এইবিলাক বেমাৰ বা পোকৰ কাৰণে
1: সহনশীল।
0: সেইকাৰণে আজিকালি ধৰক বহুত কৃষকে কয় আগতে এনেই সিঁচি থৈছিল,
2: আজিকালি
0: নহয়। নোহোৱাৰ কাৰণ কিন্তু সেইটোও এটা,
1: থলুৱা
0: জাতবিলাক তাৰমানে আমাৰ নোহোৱা, গতিকে সেইবিলাক হ'ল কি আমাৰ ৰেজিষ্টেণ্ট। থলুৱা জাতটো মানে আমাৰ ইয়াতে হোৱা, গতিকে ইয়াৰ জলবায়ুৰ লগত সি খাপ খোৱাকৈ হৈছে। এতিয়া বাহিৰৰ পৰা যেতিয়া আমি এটা জাত লৈ আহিম, সেই জলবায়ুটো যেতিয়া ভেৰিয়েশ্যন এটা হয়, তেতিয়া পোক পৰুৱা বা বেমাৰ আজাৰৰ হেৰিটো বেছি
1: হয়।
0: গতিকে কৃষকসকলক মই এইখিনিতে কওঁ, যদি থলুৱা জাত কাৰোবাৰ হাতত আছে, তেতিয়াহ'লে এইবিলাক যাতে সংৰক্ষণ কৰি মানে অলপ অলপ প্ৰত্যেক বছৰে খেতিটো কৰি ৰাখে। আৰু সেইটোৰ কাৰণে মই এই যদিও এইটোৰ বিষয় নহয়, মানে এটা চিট এইটো এইটো চিট মানে আপোনাৰ নামতে থাকিব, এইটো তেনেকুৱা ব্যৱস্থা এটাও চৰকাৰৰ ফালৰ পৰাই আছে,
1: পেটেণ্ট কৰি দিয়া নিচিনা,
0: পেটেণ্ট কৰাৰ নিচিনা, এক্সেক্টলি, যে সেইটো মানে আপোনাৰ নামত ৰেজিষ্টাৰ হৈ থাকিব, যে আপোনাৰ ওনাৰটো আপুনি,
2: আপুনি
0: যদি সেইটোৰ কোনোবাই কিবা ৰিচাৰ্চৰ কামত লয় কিবা লয়, সেইটো আপোনাৰ পাৰ্মিশ্যন ল'ব লাগিব, আৰু তাৰ বিনিময়ত আপুনি কিবা এটা তাৰ পৰা
1: ৰয়েলটি পাব,
0: ৰয়েলটি পাব।
2: এই প্ৰটেকশ্যন অফ এইটো ন
0: PPVRF যেটো
2: PPVRF
0: প্ল্যান ভ্যারাইটি মাইটো
2: হেতু হেখন আইনৰ অধীনত
0: এইটো তাই আইনৰ। গতিকে এইখিনি সুযোগতে মই কৃষকসকলক সেই কথাটো কলো, অকল মাহজাতীয় শস্য বুলিয়ে নহয়, যিকোনো
1: বীজৰ ক্ষেত্ৰত,
0: যিকোনো বীজৰ
1: কামটো কৰিব পাৰে,
0: কৰিব পাৰে।
1: এতিয়া আপুনি কৈছে যে কেতিয়াবা বেমাৰটো বীজতে থাকে বুলি,
0: হয় হয়,
1: গতিকে বীজ শোধনৰ
0: বীজ শোধন এটা ডাঙৰ আহিলা এটা আছে।
1: আৰু যি আপুনি বেমাৰৰ কথা কৈছে, এখিনি প্ৰায় সকলো ধৰণৰ মাহজাতীয় শস্যতে দেখা পোৱা যায়নে?
0: হয়, বিশেষকৈ মাটিমাহ মগুমাহত বেছি হয়, মই যিটো কথা ক'লোঁ। আৰু তাত বাহিৰে ধৰক আমাৰ যিটো মচুমাহ আছে, তাত এটা উইল্ট বেমাৰ এটা হয় গছজোপা লেৰেলি যায়, মেইন বেমাৰ সেইটোৱে। বা আমাৰ মটৰ মাহৰ ক্ষেত্ৰত এইটো হ'ব পাৰে, বা তো পাউডাৰী মিল দিওঁ বুলি পাতবিলাকত মানে
1: বগা
0: বগা পাত মানে গাড়ী ছটিয়াই দিয়াৰ নিচিনাকৈ। গতিকে ধৰক চবৰে ক্ষেত্ৰত ব্যৱস্থাপনাবিলাক বেলেগ বেলেগ হ'ব, গতিকে আমি আধা ঘণ্টাৰ ভিতৰতেতো গোটেইখিনি সামৰিব নোৱাৰোঁ। গতিকে কৃষকসকলক মই অনুৰোধ কৰোঁ যাতে প্ৰথমতে নিৰীক্ষণটো ভালকৈ কৰক, কৰি কিবা অসুবিধা পালে তেখেতসকলে ওচৰৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে, হেৰি আছে, যোগাযোগ কৰক, যোগাযোগ কৰি পেলাই নিশ্চয় তাৰ নিৰাময়ৰ ব্যৱস্থাটো।
1: মাহজাতীয় শস্যৰ বীজ শোধন প্ৰক্ৰিয়াটো
0: হয়, বীজ শোধনটো মানে কি, অকল মাহজাতীয় বুলি নহয়, যিকোনো খেতিৰে আচলতে বীজখিনি আমি শোধন কৰি ল'ব লাগে। কাৰণ বীজ শোধনটোৱে কি কৰে, প্ৰাৰম্ভিক অৱস্থাত যিখিনি আমাৰ বীজৰ লগত যিখিনি
2: বীজাণু
0: থাকিব, বীজাণু থাকিব, এই বীজাণুখিনি ধ্বংস কৰে। গতিকে ধৰক আমাৰ মূল পথাৰত যেতিয়া আমি সিঁচিম, তেতিয়া আমি প্ৰাৰম্ভিক অৱস্থাত এইখিনি ৰেহাই পাওঁ।
3: মাহজাতীয় শস্যৰ ব্যৱস্থাপনা শীৰ্ষক আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ পিংকুধৰ বৰ্মন আৰু সুনীল কুমাৰ ভট্টাচাৰ্যই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই। আলোচনাটিৰ পৰৱৰ্তী অংশ শুনিবলৈ পাব অহা মঙলবাৰৰ কৃষকবাণী অনুষ্ঠানত।

0: कीट पतंगे फसल खा जाए कोई फिक्र नहीं, क्योंकि हमने लिया है प्रधानमंत्री फसल बीमा।
1: बुआई से फसल कटाई तक हर जोखिम का दावा, न्यूनतम प्रीमियम पर अधिकतम भुगतान का वादा।
2: योजना से हर साल जुड़ रहे हैं 5 करोड़ से ज्यादा किसान। अब आपकी है बारी।
1: नजदीकी कृषि कार्यालय, सहकारी समिति, बैंक शाखा, अधिकृत बीमा कंपनी या जन सेवा केंद्र में स्वेच्छा से करा सकते हैं पंजीकरण।
2: फसल बीमा पोर्टल या फसल बीमा ऐप द्वारा भी कराया जा सकता है पंजीकरण।
1: प्रधानमंत्री फसल बीमा योजना, आपकी फसलों का संपूर्ण सुरक्षा कवच। कृषि एवं किसान कल्याण मंत्रालय।
3: এতিয়া আগবঢ়াইছোঁ বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে অনুকূল বতৰৰ বাবে বৰ্তমান সময়ত শালি খেতিত মজা খোৱা পোক আৰু সুৰ পোক নামৰ লেটাজাতীয় পোকৰ আক্ৰমণ দেখিবলৈ পোৱা যাব পাৰে। বিভিন্ন অনিষ্টকাৰী পোকৰ পৰা ৰক্ষা পাবৰ বাবে কৃষকসকলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে আৰু অহা সপ্তাহত যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। অহা সপ্তাহৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে মাটিমাহৰ বীজ সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব, সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা কৃষি পৰামৰ্শ হৈছে ধাননি পথাৰ, আলি আৰু ইয়াৰ আশে পাশে থকা অপতৃণ আৰু ঘাঁহ বন পৰিষ্কাৰ কৰি ৰাখিব, এইবোৰত খুৰপোকে আশ্ৰয় ল'ব পাৰে। মাটিমাহ আৰু মগুমাহ 30 ছেপ্টেম্বৰৰ ভিতৰত সিঁচিব লাগে। সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰৰ মাজভাগলৈ। খাৰিফ তিল ভালদৰে পানী ওলাই যোৱা বালিচহীয়া পলসুৱা মাটিত ভাল হয়। মাটি 3-4 বাৰ হাল বাই ভালদৰে সমান কৰি ল'ব লাগে। কৃষকসকলে এতিয়া মূলাৰ বীজ সিঁচিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে এই সময় উপযুক্ত। নেমুটেঙা গছত যদি গা গছ বিন্ধা কৰা পোকৰ আক্ৰমণ দেখে, নিবাৰণৰ বাবে বিন্ধাবোৰত তাঁৰ ভৰাই পোকবোৰ ধ্বংস কৰি মাটিৰে বিন্ধাবোৰ বন্ধ কৰি দিব। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে বানপানীৰ ফলত যদিহে কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে, তেন্তে কঠীয়াৰ পৰিৱৰ্তে 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বদিনীয়া জাত যেনে লুইট, কপিলি, দিচাং আদিৰ গজালি ওলোৱা বীজ পোনে পোনে মূল পথাৰত ছেপ্টেম্বৰ মাহৰ 10 তাৰিখলৈকে সিঁচিব পাৰে। বানপানী অধ্যুষিত অঞ্চলত মনোহৰ শালি, এণ্ড্ৰিউ শালি, প্ৰসাদভোগ আদি জাতৰ বুঢ়া কঠীয়া ভাদ মাহৰ শেহলৈকে ৰুব পাৰিব। অনুকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি মগুমাহ আৰু মাটিমাহৰ বীজ মূল পথাৰত সিঁচিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে মাটিমাহ আৰু মগুমাহৰ খেতিৰ বাবে বৰষুণৰ ফলত মাটি অধিক সেমেকা বা পানী জমা হৈ থাকিলে এতিয়াই বীজ সিঁচা পৰিহাৰ কৰিব। যিসকল কৃষকে এতিয়াও আগতীয়া ফুলকবিৰ বীজ সিঁচা নাই, তেওঁলোকে বৰষুণ নথকা উপযুক্ত সময়তহে নাৰ্চাৰী প্ৰস্তুত কৰি বীজ সিঁচিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
4: पुतला बोल रहे
5: पक्षियों से तो हम खेत को बचा लेते हैं, पर इन घातक रसायनों से कैसे बचाएं?
4: मतलब
5: देख बेटा, तू जो ये अंधाधुंध रसायन मिलाता है ना, मिट्टी की सेहत बिगड़ने लगी है, और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी? अरे पहले ऐसा नहीं था, पूछना अपने बड़े बुजुर्गो से कैसे फसल लहलहाती थी, शुद्धता झलकती थी, माटी भी तंदुरुस्त और लोग। अरे पहली वाली बात कहां,
4: पर हम तो सब यही डाले हैं।
5: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
4: सच है?
5: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
4: ठीक है भाई, मैं भी आज से जैविक खेती शुरू करूँगा।
6: माटी से प्रेम की परंपरा है परंपरागत खेती।
3: एतिया हुनुक पासोलि आरु माहजातीय शस्यर हेहतिया बजार दर। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,000 টকা, তিতাকেৰে

0: টকা 3,500 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 3,000 টকাৰ পৰা 4,000 টকা, বিলাহী 3,000 টকাৰ পৰা 4,000 টকা, মিঠালাও 1,200 টকাৰ পৰা 2,000 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, গাজৰ 6,500 টকাৰ পৰা 7,500 টকাৰ ভিতৰত, জলকীয়া 5,000 টকাৰ পৰা 6,000 টকাৰ ভিতৰত, কোমোৰাৰ দৰ প্ৰতি কুইণ্টলত 1,000 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, জিকা 2,500 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভোল 2,500 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, মূলা 2,500 টকাৰ পৰা 3,000 টকা, বিট 4,000 টকাৰ পৰা 6,000 টকা, বন্ধাকবি 2,000 টকাৰ পৰা 3,000 টকা, স্কোৱাছ 1,500 টকাৰ পৰা 2,000 টকা, কেপচিকাম 3,000 টকাৰ পৰা 5,000 টকা, পটল 2,300 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভেন্দি 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, কচু 3,000 টকাৰ পৰা 4,000 টকা, লাও 2,000 টকাৰ পৰা 3,000 টকা, পালেং শাকৰ দৰ 1 মুঠিত 100 টকা, উৰহীৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,500 টকা, লেচেৰা 4,000 টকাৰ পৰা 5,000 টকা, নেমুৰ দৰ প্ৰতি পোনত 160 টকাৰ পৰা 180 টকাৰ ভিতৰত, পদিনা 1 মুঠিত 100 টকা, ধনিয়া পাত 15,000 টকাৰ পৰা 17,000 টকা, আদা 11,000 টকাৰ পৰা 13,000 টকা।
1: কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত নমস্কাৰ।

0: इससे बेहतर कुछ नहीं।
1: अपने परिवार को दीजिए सुरक्षित जीवन रूरल पोस्ट लाइफ इंश्योरेंस RPLI की लाइफ इंश्योरेंस पॉलिसीज के साथ। अपने नजदीकी डाकघर से आज ही संपर्क करें या indiapost.gov.in पर लॉग ऑन करें।
2: आकाशवाणी गुवाहाटी। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হ'ল দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি শিক্ষক দিৱস উদযাপন, অসমৰ দুগৰাকী শিক্ষকসহ দেশৰ 82গৰাকী শিক্ষক অধ্যাপকসহ ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান, প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াত ষষ্ঠ শ্ৰেণীৰ পৰাই পৰামৰ্শৰ প্ৰয়োজন বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য, ৰাজ্যৰ 29খন জিলাত কালি নিশাৰে পৰা চলা অভিযানত এই পৰ্যন্ত 330জন প্ৰবঞ্চকক আটক, আৰু ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। প্ৰখ্যাত শিক্ষাবিদ, লেখক, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জয়ন্তী উপলক্ষে দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি শিক্ষক দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনায়। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি নতুন দিল্লীত 27খন ৰাজ্য, 7টা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু 6টা কেন্দ্ৰীয় চৰকাৰৰ সংগঠনৰ মুঠ 82গৰাকী শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰে। দেশৰ 48গৰাকী বিদ্যালয় শিক্ষকৰ লগতে উচ্চ শিক্ষানুষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক, অধ্যাপক আৰু 13গৰাকী প্ৰশিক্ষকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। অসমৰ 2গৰাকী শিক্ষকে এইবাৰ এই ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক ডঃ অংকুৰণ দত্ত আৰু যোৰহাট উত্তৰ পশ্চিম শিক্ষাখণ্ডৰ অন্তৰ্গত আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজেশ বৰদলৈক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰা হয়। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ 15গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হয়। উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কৃতি শিক্ষকসকলক এই বঁটা প্ৰদান কৰে। এই অনুষ্ঠানতে জিলা পৰ্যায়ত বাছনি লাভ কৰা কামৰূপ মহানগৰ জিলাৰ 17গৰাকী শিক্ষকলৈও কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বায়ত্তশাসিত মৰ্যাদা লাভ কৰা 12খন মহাবিদ্যালয়, 14গৰাকী সহযোগী NCC বিষয়া, কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্গত পেটেণ্ট লাভ কৰা 4গৰাকী শিক্ষকৰ লগতে আদৰ্শ বিদ্যালয় সংগঠন অসমৰ অধীনত 5গৰাকী শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। আজি সমগ্ৰ ৰাজ্যতে শিক্ষক দিৱস পালন কৰা হৈছে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত থকা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সভাকক্ষত আজি জিলা পৰ্যায়ত শিক্ষক দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। সভাত উপস্থিত থাকি চিৰাং জিলাৰ আয়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মই শিক্ষকসকলক সত্যনিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনায়। আজিৰ এই অনুষ্ঠানত জিলাখনৰ 10গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত জিলাখনৰ ভালেমান বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শিক্ষক দিৱস উপলক্ষে আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শোণিতপুৰ জিলাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটত 95বছৰীয়া কৃতি শিক্ষক প্ৰফুল্ল কুমাৰ বৰঠাকুৰক বিশেষভাৱে সন্মানিত কৰে। সুদীৰ্ঘ কাল ধৰি শিক্ষা জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে ৰাজ্যপালে শ্ৰীবৰঠাকুৰক অসমৰ ৰাজ্যপালৰ বৰিষ্ঠ শিক্ষক সন্মান প্ৰদান কৰে। শিক্ষকগৰাকীৰ বাসগৃহত উপস্থিত হৈ ৰাজ্যপালে এই বিশেষ বঁটা আগবঢ়ায়। বঁটা প্ৰদান কৰি ৰাজ্যপাল শ্ৰী আচাৰ্যই এখন সুস্থ সমাজ আৰু সুন্দৰ ৰাষ্ট্ৰ নিৰ্মাণত শিক্ষকসকলৰ অপৰিসীম অৱদান আৰু ত্যাগক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁ কয় যে শিক্ষকসকলৰ আদৰ্শ আৰু মাৰ্গদৰ্শনে নৱপ্ৰজন্মক সঠিক দিশত পৰিচালিত কৰি দেশৰ ভৱিষ্যত সুৰক্ষিত কৰে।
3: বহুত ही वरिष्ठ शिक्षक

0: महान शिक्षक श्री प्रफुल्ल कुमार बर ठाकुर जी का अभिनंदन करता हूं और इनके माध्यम से और इस स्थान से अपने राज्य भर के समस्त शिक्षकों का अभिनंदन करता हूं। शिक्षक हमारे राष्ट्र के निर्माता है, वो बच्चों को शिक्षा देते हैं, संस्कार देते हैं, हमारे जीवन मूल्यों को सिखाते हैं, हमें चलना सिखाते हैं और हमारे कर्तव्य क्या है यह सब कुछ एक शिक्षक बताता है। शिक्षक से ही एक सुंदर राष्ट्र का निर्माण होता है, एक वैभवशाली भारत का निर्माण होता है। मुझे खुशी है कि आज मैं शिक्षक दिवस पर अपने राज्य के एक बहुत ही वरिष्ठ शिक्षक, एक लंबी आयु लेकर के आज भी समाज के लिए प्रेरणा बने हैं, उनके दरवाजे पर, उनके घर पर आकर उनका अभिनंदन करते हुए खुशी हो रही है।
1: শিক্ষক দিবস উপলক্ষে মৰিগাঁওত আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰলৈ শিক্ষক সমাজে আগবঢ়াই অহা নিষ্ঠাপূৰ্ণ সেৱা আৰু ৰাষ্ট্ৰ গঠনত তেওঁলোকৰ অৱদানক সন্মান জনোৱা হয়। অনুষ্ঠানত ভাষণ দি জিলা আয়ুক্ত সৃষ্টি সিঙে শিক্ষক সমাজক শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ'ব পৰাকৈ প্ৰাসংগিক জ্ঞান আৰু দক্ষতাৰে সমৃদ্ধ কৰি তুলিবলৈ আহ্বান জনায়। মুখ্য অতিথি হিচাপে উপস্থিত থাকি থানেশ্বৰ মালাকাৰে কয় যে ভৱিষ্যৎ প্ৰজন্মক সঠিক দিশ প্ৰদানৰ ক্ষেত্ৰত শিক্ষকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে কেইবাগৰাকীও শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত আহি শীৰ্ষক এখন বিশেষ পুস্তিকা উন্মোচন কৰা হয়। কাছাৰ জিলাতো আজি বিভিন্ন কাৰ্যসূচীৰে 65 সংখ্যক শিক্ষক দিৱস পালন কৰা হয়। শিলচৰৰ বংগ ভৱনত অনুষ্ঠিত বিশেষ কাৰ্যসূচীত ৰাজ্যৰ খাদ্যৰ ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায় মুখ্য অতিথি হিচাপে উপস্থিত থাকে। নলবাৰী জিলাৰ নাট্যমন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষক দিৱসৰ কাৰ্যসূচীত 26গৰাকী শিক্ষকক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয়। প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াত ষষ্ঠ শ্ৰেণীৰ পৰাই পৰামৰ্শৰ প্ৰয়োজন বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উল্লেখ কৰিছে। আজি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমী স্নাতক কলেজত শিক্ষক দিৱসৰ কাৰ্যসূচীৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শ্ৰীপেগুৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমানৰ প্ৰতিযোগিতামূলক পৰিৱেশত কেৰিয়াৰৰ নতুন সম্ভাৱনাৰ বিষয়ে সৰুৰে পৰা জ্ঞান দিয়াটো অতি প্ৰয়োজনীয়। প্ৰতিগৰাকী শিশুৱে নিজৰ প্ৰতিভা আৰু সামৰ্থ্য অনুসৰি আগবাঢ়ি যোৱাৰ সমান অধিকাৰ লাভ কৰিব লাগে বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষাখণ্ডত বেচৰকাৰী শিক্ষা অনুষ্ঠানসমূহে আগবঢ়া অৱদানৰো শলাগ লয়। অনুষ্ঠানত কেইবাগৰাকীও কৃতি শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীকো সম্বৰ্ধনা জনোৱা হয়। 5 ছেপ্টেম্বৰৰ দিনটো বিশ্ব শগুণ দিৱস হিচাপেও গুৰুত্বপূৰ্ণ হিচাপে উল্লেখ কৰি শ্ৰীপেগুৱে জলবায়ু প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে। তেওঁ শগুণকে ধৰি বিলুপ্তিৰ দিশত আগবঢ়া সকলো জীৱ জন্তু আৰু পৰিৱেশ সংৰক্ষণৰ বাবে সকলোকে সচেতন হবলৈ আগবাঢ়িবলৈ কয়। গুৱাহাটী জনতা ভৱনত আজি অসমৰ চহকী ঐতিহাসিক পুৰাতাত্বিক খিলঞ্জীয়া আৰু জনজাতীয় ঐতিহ্যৰ সংৰক্ষণ প্ৰচাৰ আৰু নথিভুক্তকৰণ সম্পৰ্কীয় এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। ৰাজ্যৰ খিলঞ্জীয়া আৰু জনজাতীয় সংস্কৃতি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত চলিত আৰু নতুন আঁচনি তথা কাৰ্যসূচী, বাজেট আবণ্টন, ধ্বজাবাহী কাৰ্যবাহী আৰু অনাগত কাৰ্যসূচীসমূহৰ স্থিতিৰ পুনৰীক্ষণ কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰৰ পৰা। বাতৰিৰ পৰৱৰ্তী অংশ শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
2: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে অসম আৰক্ষীয়ে ৰাজ্যজুৰি প্ৰৱণ চক্ৰৰ বিৰুদ্ধে অভিযান চলাইছে। ৰাজ্যৰ 29খন জিলাত কালি নিশাৰে পৰা চলা অভিযানত এই পৰ্যন্ত 330জন প্ৰৱণ চকক আটক কৰা হৈছে। অভিযানকালত আৰক্ষীৰ সৈতে যোগাযোগ কৰি গোচৰ মীমাংসা কৰা দালালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নকল আৰু চুৰি সামগ্ৰী বিক্ৰী কৰা প্ৰৱণ চককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ লগতে আৰক্ষীৰ পৰিচয় দি সাধাৰণ লোকক প্ৰবঞ্চনা কৰা লোকৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান চলাইছে। গুৱাহাটীত এতিয়ালৈ 2জন প্ৰৱণ চকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে প্ৰকাশ কৰে। শদিয়া, মাজুলীকে ধৰি কেইবাখনো জিলাত এনেধৰণৰ প্ৰবঞ্চক ধৰা পৰা নাই বুলি তেওঁ কয়।
3: টেকনিকেল এনালাইচিছ কৰি কেইজন মানুহৰ কানেকচন পোৱা গল। আজি ৰাতিপুৱা 3টা বজাৰ পৰা অপাৰেচন চলি আছে, যত এতিয়ালৈকে অলমষ্ট 330 মানুহ ধৰা পৰিছে আৰু এতিয়া বাকী লিগেল কাৰ্বাই আৰু তদন্তটো চলি আছে। যেতিয়া টেকনিকেল এনালাইচিছৰ থ্ৰু হৈছে তেতিয়া থানাবিলাকক গ্ৰাউণ্ড ভেৰিফিকেশ্যনটো কৰিব লাগিব। কেতিয়াবা কি হয় যে টেকনিকেল এনালাইচিছত লাগে যে ফোনটো তেখেতৰ নামত আছিলে, বাট হোৱাটছএপটো কোনোবা বেলেগ কৰি আছে। চ' এইটো এতিয়া মিলাই আছে, যেনেকে আপুনি চাই মিউল একাউণ্ট বা ফেক চিমৰ যেনেকে কেছ ওলায়। চ' এইটো এটা চাব লাগে যে যিজনৰ নামত চিম আছে এইটো হয় না নাই। চ' গোটেই চাই মেলি এতিয়ালৈকে অলমষ্ট 330 মানুহ ধৰা হৈছে।
2: বৰপেটা জিলাৰ বিভিন্ন প্ৰান্ততো 26জন প্ৰবঞ্চকক আটক কৰা হৈছে। বৰপেটা থানাৰ অধীনৰ অঞ্চলৰ পৰা 10জন, কলগাছিয়া থানাৰ অধীনৰ অঞ্চলৰ পৰা 11জন, তাৰাবাৰী থানাৰ অধীনৰ পৰা 3জন আৰু বাঘবৰ থানাৰ অধীনৰ পৰা 2জন প্ৰবঞ্চক

0: যুৱকক আটক কৰা হয়। আটকাধীনসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলাখনৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই প্ৰকাশ কৰে। অনাগত সময়তো প্ৰবঞ্চকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হ'ব বুলি তেওঁ কয়। ৰাজ্যৰ অন্য জিলাসমূহৰ দৰে বজালি জিলাতো প্ৰবঞ্চকৰ বিৰুদ্ধে অভিযান চলিছে। জিলাখনৰ কেইবাটাও প্ৰান্তৰ পৰা আৰক্ষীয়ে চাৰিজন সন্দেহযুক্ত প্ৰবঞ্চকক আটক কৰে। প্ৰবঞ্চনাৰ সৈতে জড়িত কেইবাজনো লোকক আটক কৰি আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলত অভিযান চলাই অসম আৰক্ষীয়ে 20 জন প্ৰবঞ্চকক আটক কৰে। দৰং আৰক্ষীয়ে অভিযান চলাই জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা অপৰাধী চক্ৰৰ সৈতে জড়িত 18 জন লোকক আটক কৰে। ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আজি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সৌধ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে। কলকাতা অসমীয়া সাংস্কৃতিক সন্থাৰ উদ্যোগত কাইলৈ সন্ধিয়া 6 বজাত কলকাতাৰ অসম ভৱনত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে পৰহিলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। সেইদিনা পুৱা গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উদযাপন উপলক্ষে গুৱাহাটীৰ জালুকবাৰীত অহা 8 ছেপ্টেম্বৰত বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইপিনে শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীত ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। বিগত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত শুভাৰম্ভ কৰা এই বছৰজোৰা অনুষ্ঠানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি এয়া আমাৰ বিশেষ প্ৰতিবেদন।
1: দেশপ্ৰেমৰ ভাৱেৰে উদ্বুদ্ধ ডঃ ভূপেন হাজৰিকাদেৱৰ বহুসংখ্যক কালজয়ী গীতৰ মাজৰ এটি গীত বুকু হম হম কৰে।

এই গীতটিৰ প্ৰতিটো শব্দই প্ৰতিজন অসমীয়াৰ অন্তৰত প্ৰতিবাৰেই দেশপ্ৰেমৰ ভাৱৰ সঞ্চাৰ কৰে। কেতিয়াও যেন পুৰণি হৈ নুঠিব এই গীতটি। উল্লেখযোগ্য যে তেওঁ অসমীয়া ভাষাৰ লগতে আন বহুতো ভাষাৰ গীতত সংগীত পৰিচালনা কৰিছিল। ইয়াৰ ভিতৰত 1993 বৰ্ষত মুক্তিপ্ৰাপ্ত ছবি ৰুদালীৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ পুৰস্কাৰ লাভ কৰিছিল।

বিশ্ব দৰবাৰত অসম সন্তান এইজনা শিল্পীয়ে সমগ্ৰ ভাৰত, বিশেষকৈ অসমৰ নাম উজ্বলাই তুলিছিল। আজিও তেখেতৰ নাম সংগীত জগতৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিয়ে সন্মান সহকাৰে লয়। শিল্পীসত্তাৰ জৰিয়তে অমৰত্ব লাভ কৰা এইজনা মহান ব্যক্তিলৈ তেওঁৰ জন্মশতবাৰ্ষিকী উপলক্ষে আমাৰ শতকৌটি প্ৰণাম। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক তথা লেখক ডঃ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব জিন্তি ৰাণী ডেকাই। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে আজি গহপুৰৰ ছত্ৰং, যোগীবাৰী, ব্ৰহ্মগান, হুলেঙি, নবিল আদি বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজক ক্ষতিগ্ৰস্ত অঞ্চলৰ সকলো সমস্যাৰ সমাধানৰ আশ্বাস দিয়ে। কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশত হোৱা মুষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মজান নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈ মথাউৰি ক্ষতিগ্ৰস্ত হোৱাৰ ফলত এই অঞ্চলসমূহ প্লাবিত হয়। মন্ত্ৰীগৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক প্ৰয়োজনীয় সকলো কাম তৎকালীনভাৱে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। পৰিদৰ্শনকালত বিধায়ক উৎপল বৰা, জিলা আয়ুক্ত কৰবী শইকীয়াকৰণৰ লগতে কেইবাগৰাকীও বিভাগীয় বিষয়ববীয়া উপস্থিত থাকে। দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি শিক্ষক দিৱস

জ্ঞাপন অসমৰ দুগৰাকী শিক্ষকসহ দেশৰ 82গৰাকী শিক্ষক অধ্যাপকসহ ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াত ষষ্ঠ শ্ৰেণীৰ পৰাই পৰামৰ্শৰ প্ৰয়োজন বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য ৰাজ্যৰ 29খন জিলাত কালি নিশাৰে পৰা চলা অভিযানত এই পৰ্যন্ত 330জন প্ৰবঞ্চকক আটক আৰু ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।